গাৰেলি শুনলে নাগ সাপৰ ডাক্তৰ হৈবাদা উনু হৈ সুন্দৰ পদ্মন্ত বলে যে শুনে নাগ সাপ সেইপৰি অতৈনি কুম্ভৰ দৰ্প যিমিতিৰে দুই দল ভেট গলে প্ৰৱেশ হৈ গলে দেৱ ভাৱ গাহি দল দল দান দান আৰম্ভ দেৱান।